0: 똥컬 함께 제 찌니까 함나니 지금 누구 거봐 나 저라고 똥컬 증어 바이 바이게 증어 뜨이돌 저라 저라 비니 졸이 많이 보증 누구 비니 졸이 마해 증 아버는 보는 졸이 많이 나이 증 그만 똥컬 증어 대라리 보마노 증어 제스가 함께 보노 아시고 대라리 보마 마해 증 아버도 비니 내 자르지 와드니 저라 와드 이르나니 샤동니 저라 샤동르나니 그장마니 저라 그장마르나니 피아바 능 보노 카슈이동 칸케
1: 보노 진짜 뭐 지니 디니니 풍니 콕버럭 아와이 반다 하니 코랑 디니 파샬 탈크란 탈니 샬치바 지브리라 탐치바 디프라비시 준 탈니 샬바 Shalmari Nishai Nichidog Ingraji Bishi. Opanda Oiklaja Gitongo Mita Nira Thamchidog Futabri Eva Shashai Nira Dokchuchiku Gilo Harzo. Faidike Dinibo Haino Haitung Kok Hamni Bishing Tino Ochin Pandano Chiang Layanu Bebak Dormuni Borokno Korokshano no Ringo Kebo Hino Kaitor Kebo Ram কেবো হরি কেবো আল্লা কেবো বা ব্রহ্মা জুদা জুদা মুং ফিয়া বা কাইসানো মানে বো ধর্ম চায়া কৃত তুমুং চায়া তংখে তে আ চায়া খাবিসিং অংখে তুমুং নংবন রিংমাং তংখে বো খনানাই নো খনানাই যত লামাতই নো বনমান থব যত ধর্ম নো কুবুই সুরিনাই রক বন কবংমা মুম্বাই রিঙ্গু খরক সানন রিঙ্গু কবুই বাই তং দি হনকে নাইতর নন নুকচাক নাই এবার নং কাইতর নমান নাই কবংমা ধর্ম হাই কবংমা লামাতই নাইতর নি ফাইসিং তলাং থাঙ্গু রম দি তৈমা তৈসার